শ্রোতা বন্ধুমানে, নিজৰ বিশ্বাসী লোকমানে ও সাংসাথীমানকৰ সঙ্গে মনৰ দুখ, চিন্তা আৰু অসুবিধা বাণ্টবাৰকে চেষ্টা কৰোন। খুলিকিৰি কথা হ'লে বি মন হালকা হেছি আৰু সমাধানৰ ৰাস্তা বি মিলছি। আসুন শুনবা খামোশি চিনেমাৰ ই গীতটা। গীত গাইছন কবিতা কৃষ্ণমূৰ্তি আৰু কুমাৰ সানু। সংগীত দেইছন যতীন ললিত। গীত রচনা করিছন মজরু সুলতানপুরী।